0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নাংলি তুমজাই মেকার জুলং বমলাকে আকাশবাণী ডিফুয়ালং পেন আদুন্ধু নেলি চেফং নেলুঞ্জির পোয়াং ডেঙ্গলং পেন খরসিং রং পি কেথান আলাং লিলামথে আর জেক্সেনাং।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আদুন্থু কার্বি লুণবারে মাংডেং আলংপেন কেচেং সিয়ালুন আর্জিক সিনাং চেমার রং পিপি কিলুন আলুন আলাংলি কিলুন ইজি আলুন লাকে ও ফাং ফাং আলুন তাংতে আর্জিক সিনাং

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নাংলিটুম জাইমে কার্জুলংবম লকে আকাশবাণী ডিফুয়া স্টেশন লংপেন আদুন্থু লুন চেট্টো আংডেঙ লংপেন কেচেং সিয়ালুন আর্জেক সিনং টেকেলাংজুন কেসে সাতুম কিলুন আলুন আলুন লামথে লকে নেলি পেন নাংলি টাংটেলা বাংসলুন আর্জেক সিনং

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনি অসমৰ 4খন জিলাত বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ, কাইলৈৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ, মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাত পৌৰসভাৰ কাম কাজৰ পৰ্যালোচনা, ৰাজ্যৰ 4গৰাকী হস্ততাঁত শিল্পীৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ, আৰু অসম প্ৰিমিয়াৰ লীগত কালি চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে বৰাক লেজেণ্ডছৰ 8 উইকেটত জয়লাভ। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বৰ্তমান 55টা সাহায্য শিবিৰত 10,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জলসম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনশিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্ৰশাসনে নৈ কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। শ্ৰীভূমি জিলাতো কুচিয়াৰা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। উজনি অসমৰ 4খন জিলাত শেহতীয়া বানত ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৰহাটৰ চিনামৰাৰ সন্মিলন কেন্দ্ৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন ব্যৱহাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে কাইলৈৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জৰীপ যাতে নিখুঁত হয় আৰু ক্ষতিপূৰণ লাভৰ বাবে কোনো যোগ্য ব্যক্তি

0: বা পৰিয়াল বাদ পৰি নাযায় এই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায়।
1: 9 তাৰিখৰ পৰা আমি সতীৰ যিটো জৰীপ, সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত কিমান ক্ষয় ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয় ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব।
0: মুখ্যমন্ত্রী ডক্টৰ শর্মাই বানপীড়িত লোকসকলক স্থায়ী পুনৰ সংস্থাপন কাৰ্যৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া আনুমানিক ব্যয়ৰ আভাস 30 আগষ্টত লাভ কৰিব পৰা যাব বুলি মন্তব্য কৰি কয় যে ইয়াৰ পাছতে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ কাম আৰম্ভ কৰিব। ইপিনে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত 10 আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: বান বিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছোঁ। যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব। আমি ইন্সপেক্টৰ স্কুল আৰু DO সকলক নিৰ্দেশ দিছোঁ। আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ। কিন্তু ধৰি ললোঁ যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহ'লে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একে লগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিব।
0: স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্ৰশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে বিশেষ শাখাৰ পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়াক যোৰহাটৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ পশ্চিম মণ্ডলৰ বিজয়গিৰি কুলিগামক BTRDৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তেজপুৰৰ উত্তৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাইক অসম অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। হোজাইৰ জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক বীৰা ভেংকট ৰাজেক ৰেড্ডীক নগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি দিয়া হৈছে। নগাঁৱৰ পূৰ্বৰ SSP পাৰ্থপ্ৰতিম দাসক কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ আৰক্ষী আয়ুক্ত নিৰূপম হাজৰিকাক হোজাই জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত স্বপ্ননীল ডেকা গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ পূৰ্বৰ SSP ৰাজেন সিঙক DIG হিচাপে পদোন্নতিমূলক নিযুক্তি দিয়া হৈছে। দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰক অসম আৰক্ষীৰ DIG হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দৰঙৰ নতুন SS হিচাপে শৰ্মিষ্ঠা বৰুৱাক নিযুক্তি দিয়া হৈছে। মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ধেমাজিৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ইফালে গুৱাহাটীৰ সীমান্ত শাখাৰ উপ আৰক্ষী আয়ুক্ত নিশান্ত সৌৰভক মৰিগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে। CID জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ পূৰ্বৰ SSP মোহনলাল মীনাক কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে। CID SSP আছিফ আহমেদক বিশ্বনাথ জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়া অমৃত ভূঞা, গৌতম বৰা, ৰঞ্জন ভূঞা, প্ৰণৱজ্যোতি গোস্বামীক আৰু সুধাকৰ সিঙক বিভিন্ন বিভাগৰ DIG হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে সঞ্জীৱ কুমাৰ শইকীয়াক 20APBN পানবাৰীৰ কমাণ্ডেণ্ট, সৌৰভজ্যোতি শইকীয়া আৰু হৰিকৃষ্ণ নাথক CID বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা ডিব্ৰুগড় জিলাৰ ধান ক্ৰয় কেন্দ্ৰ, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত, সমবায় সমিতি পৰিদৰ্শন কৰে। খন্তেক পাছতে মন্ত্ৰী ৰায়ে গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা বিভাগৰ

0: ডিব্ৰুগড় পৌৰ নিগম এলেকাত নিৰ্মীয়মান তথা নিৰ্মাণ সম্পূৰ্ণ হোৱা বিভিন্ন প্ৰকল্প পৰিদৰ্শন কৰিব। দুপৰীয়াৰ ভাগত মন্ত্ৰী শ্ৰীৰায়ে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিয়লিলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰীৰায়ে কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত উপস্থিত হৈ বিভাগীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ৰাজ্যৰ স্থানীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতাত নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি ব্যক্ত কৰে। বিয়লিৰ ভাগত মন্ত্ৰী ৰায়ে জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ইফালে মন্ত্ৰী ৰায়ে কালি ধেমাজি জিলাৰ চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
1: ধেমাজি জিলাতে আহিছিলোঁ, চিলাপথাৰ পৌৰসভাৰ আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছোঁ। পৌৰসভাৰ কি সমস্যা, তেওঁলোকে এনেকৈ কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছোঁ। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম কৰি আছে, ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে, ৱেষ্ট মেনেজমেণ্টৰ কাৰণে ভালকৈ কাম কৰি আছে। এই জিলাৰ এখন PPCত আমি গৈছোঁ, পেডি প্ৰক্যুৰমেণ্ট চেণ্টাৰ, য'ত আমি ধান কিনাৰ য'ত ব্যৱস্থা আছে। লগতে আমি ইয়াত মিলটো চাইছোঁ আৰু আমাৰ ইয়াতে যে আমাৰ দোকান, সুলভ মূল্যৰ যি দোকান, তালৈকে আমি আহিছোঁ। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। ইয়াতে এই দোকানত আমি য'ত আহিছোঁ, আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্ন সেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ। সেই উদ্দেশ্যলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ।
0: মাজুলী জিলাৰ নামনি মাজুলীৰ মহৰিচুক গাঁৱৰ হস্ততাঁত শিল্পী ৰীতি দলেই ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ 2025 লাভ কৰিছে। কালি দ্বাদশ হস্ততাঁত দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত দিব্যাংগ ৰীতি দলেক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে শিপিনী ৰীতি দলে নিজ হাতেৰে বোৱা চিল্ক গিয়েৰ আৰু বিভিন্ন পৰম্পৰাগত সাজ পোছাকৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে। শিল্পীগৰাকীলৈ আগবঢ়োৱা এই পুৰস্কাৰ মাজুলীৰ বয়ন শিল্পীসকলৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ইপিনে ৰাজ্যৰ আন তিনিগৰাকী হস্ততাঁত শিল্পীলৈও কালি পুৰস্কাৰ আগবঢ়োৱা হয়। ৰুণিমা চেতিয়া চৌধুৰী, জ্যোতি ভূঞা আৰু যুগল ভৰালীয়ে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অসাধাৰণ অৱদান তথা উৎকৃষ্ট কাৰিকৰী দক্ষতাৰ স্বীকৃতিস্বৰূপে এই সন্মান লাভ কৰে। উল্লেখযোগ্য যে হাজাৰ হাজাৰ বছৰ ধৰি হস্ততাঁত ভাৰতৰ সংস্কৃতি আৰু সভ্যতাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে। হস্ততাঁত শিল্পই দেশৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি আহিছে। প্ৰতিবছৰে 7 আগষ্ট দিনটোত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰি অহা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VVG ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। গুৱাহাটীৰ অসম ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত APLত কালি বৰাক লেজেণ্ডছে চৰাইদেউ ছানৰাইজাৰ্ছক 8 উইকেটত পৰাস্ত কৰে। বৰাকে 125 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 4 বলত 2 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চৰাইদেউ ছানৰাইজাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত কালি বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছক 70 ৰাণত পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত অসমৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰী সাহায্য বিতৰণ ব্যৱস্থাকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চৰকাৰৰ 15,000 টকাৰ বান সাহায্য প্ৰদানত বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিসংগতি পোহৰলৈ অহাৰ পিছতে

0: বন্ধ কৰি দিয়া হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া। ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰা ৰোধ কৰিবলৈ আধাৰ লিংকৰ জৰিয়তে ধন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে একাংশ গাঁও প্ৰধান, মণ্ডল তথা চৰকাৰী কৰ্মচাৰীয়ে যদিহে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰোতে অনিয়ম সংঘটিত কৰিছে তেনেহলে তাৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। আমাৰ অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত কাকতেও একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইফালে অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ পুৰণি দাবীক নাকচ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৈজ্ঞানিক আৰু কাৰ্যকৰী সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বিৰোধীৰ সমালোচনা আৰু একাংশ নেটিজেনৰ গালিগালাজক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে একাংশ লোকৰ নেতিবাচক প্ৰচাৰে তেওঁক ৰাইজৰ হৈ অহোপুৰুষাৰ্থ কাম কৰিবলৈ আৰু সহায়ৰ হেঁপাহ বৃদ্ধিহে কৰিছে। অসমীয়া খবৰ কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উজনিৰ শেহতীয়া বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত অৰ্ধ শতাধিক চাহ বাগিচাৰ ব্যাপক ক্ষতিসাধন হৈছে। কমেও 25% বাগিচা লোকচানৰ সন্মুখীন হোৱা বুলি নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। বানৰ কবলত পৰি এতিয়াও 10,000তকৈ অধিক পৰিয়ালে আশ্ৰয় শিবিৰত বাহৰ পাতি থকাৰ এটা বাতৰি দি চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনি অসমৰ 4খন জিলাত বানত ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ। কাইলৈৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ। মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাত পৌৰসভাৰ কাম কাজৰ পৰ্যালোচনা। ৰাজ্যৰ 4গৰাকী হস্ততাঁত শিল্পীৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ। আৰু অসম প্ৰিমিয়াৰ লীগত কালি চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে বৰাক লেজেণ্ডছৰ 8 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: হিন্দি দেটলং রি চিংহনলুন আজাই মেঘ আং ডেঙা লং পেন আদুন্থু আলুন আর্জুক সিনাং অরিজিৎ সিং কিলুন আলুন আলুন আলাম থেইলাকে ভারত কি বেটি আলুনা তেয়ৎ কি পিডুন বাং কসর মুনির তাংতে লবাং সলুন আর্জুক সিনাং।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নাংলি তুমজাইমে কার্জুলং বমলাকে আকাশবাণী ডিফু লংপেন আদুন্থু ইংলিশ আলোনা জাইমে আংডেঙ লংপেন কেচেং সিয়ালুন আর্জুক সিনং জেমস ব্লান কিলোনালুন আলোনা লামথেলাকে টিয়ার্স এন্ড রেইন তাংতে আর্জুক সিনং।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: जगन्नाथ महाशंकर पाठक, क्या यह भी सही है कि आप दोनों अगले महीने की 15 तारीख को शादी करने वाले थे?
1: जी जी हाँ।
0: 15 को ही क्यों?
1: वो हम लोग एक नया नाटक तैयार कर रहे थे और उम्मीद थी कि नाटक सफल होगा और उसकी आमदनी में से हम हनीमून के लिए कुछ पैसे बचा सकेंगे।
0: यह नाटक कब हुआ?
1: पिछले महीने की 1 तारीख को।
0: नाटक का नाम क्या था?
1: किसी एक फूल का नाम लो।
0: उस नाटक में आप दोनों के अलावा और किन किन लोगों ने काम किया था?
1: प्रीतम सोनी, स्वाति सोनी, सुंदर देसाई और केशव ठाकुर का नाम लेते लेते रुक क्यों गए? उसके नाम को लेकर उस दिन कामनी से तुम्हारी जो बातचीत हुई थी वो क्या भूल गए हो?
2: हम दोनों, प्रीतम, स्वाति और सुंदर, ये तो नाटक के पात्र पक्के हो गए, लेकिन छठे पात्र के लिए कोई नहीं मिल रहा।
1: छठे पात्र के लिए सुनो, छठे पात्र के लिए केशव ठाकर।
2: केशव ठाकर? वो लेखक।
1: इसमें हंसने की क्या बात है? छोटा सा रोल है, बहुत मजा आएगा। हाँ,
2: सुंदर से पूछ ले।
1: आता ही होगा सुंदर भी। जी, मेरा नाम सुंदर देसाई, उम्र 30 साल, काम नाटकों में अभिनय करना।
3: लाके आकाशवाणी दीपू काचिंग हन रेडियो कार्यरत लापवानापर नांगलितो मुंबई स्टेशन पेन विविध भारती आर्जुलंग इक्टांगलो स्टूडियो लंगपेन नीली थारे दीपेन रोंगटी नॉन स्टूडियो घुरियापर परफाय केथमरा मिनी प्लिकेब्रा फो नांगप्लिंग तांगलो पोसी गुवाहाटी स्टेशन पेन कार्बी आं देंगा लंगपेन कार्बी आलमपेन बिरता बजेता आर्जुलंग
4: কারডম লাকে আকাশবাণী গুহাটি মহাবাহু বীরটার জিথ বীরটা পড়িয়ে বাং নীলি মদন সিং রংফার হাওয়ার আলো লাং সানবম লো বন্টা ক্রিকেটম ডিস্ট্রিক্ট অংডুঙা ডিম নন্টা লাং আপেরসি দোলাং লাং গেটে পেন ফারুপ্লিরা থ্রক কেবরা ফ্লি আরং লাগ সিরা সুরি ফো কেবরা ফো আনসিয়া মলো কিসুং ফোনা ফো কে ফো পেন সুরি কেবরা ফারু থ্রক সিরা ফিলি কেবরা নের কেবরা তকবর থ্রক ফ্লি হেক্টর আনসোসে কিটকি কাং হয় আলংলে লাং ইংলমলো সরাইদেউ ডিস্ট্রিক্ট অলং পাতুমি নুট কিটি টাঙা বাঙার পুম কেলং ফি লাং কেঠে পেন মনিত আপ্রাণ কে দামা ফাই বাং থ্রক সির কেবরা নের কেব আন প্লেং টাংলো নন ফো কেবরা ফো কে চেপাচং হ্যাম আলং বাং সুরি কেব আনসোসে আমলো চেপাচং বমলো লাপেন আপার্টা ক্রেনের কেব কেরাব কেপি কেরন আসেন্টার লাং কে থে পেন কিসুং কে ফোনাং আরাদাফান কেরাপ পিপন বমলো পুনাথু দয়াং হাইড্রো পাওয়ার প্রজেক্ট লাং কে লোয়া যাও গোলাঘাট ডিস্ট্রিক্টং বং কেলি পেনাং আন আলাং রয় ফেরি মেমে আংকাং আঠাক লাং লি বমলো গোলাঘাট ওয়াটার রিসোর্সেস ডিপার্টমেন্ট পেন কে থান কে পাচিনিয়া টেংকে ধনসিরি গেলা বিল লাপেনতে দয়াং আলাং রয় ফেরি মেমে আং আং আঠাক লাং লি বমলো আনি এডমিনিস্ট্রেশন লাং রয়া কুমকে দোয়ারা দাফান চেরক টক পেন কেবা দোফান থান পাচিনি বন্ধ শ্রীভূমি ডিস্ট্রিক্ট আলংটা কুশিয়ারা আলাং রয় ফেরি মেমে আং আং আঠাক লাং লিবম্ব আপার আসাম ফ্লি ডিস্ট্রিক্ট আলং লাং কেঠে আহুত খি দাত কান হক কেলাখা ফান স্টেট গভর্নমেন্ট কাম পারি দেংলো যোরহাট সিনারাম সামিট সেন্টার আলং পাতুমি চিফ মিনিস্টার ডক্টর হিমন্ত বিশ্ব শর্মা কেচেটং দোনহুট শিবসাগর চৰাইদেউ যোৰহাট লাপেনতে গোলাঘাট ডিষ্ট্ৰিক্ট আলং খি দাত কেন হক কেলাখা ফান কেচামাৰ মোবাইল এপ্লিকেশ্যন কে পাৰিডেং ট্ৰেইনিং প্ৰগ্ৰাম পাদলো বাংছ আৱাৰ চাই পেন লাং গিঠে পেন কিছুং কে ফোনাঙাৰ আৰা ফান কেৰাপ কি পি লাপেন কেডো হেম কি কিম কেৰাং আফান কে পাৰাপ আফান

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও গোলাঘাট জিলাৰ মৰঙি অঞ্চল আজি পুনৰ বানৰ কবলত পৰিছে। 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ নোৱা নদীৰ পানীয়ে ছিঙা মথাউৰি পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ অধীনত মথাউৰিটোৰ মেৰামতি কাৰ্যৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাত নিৰ্মীয়মান নলাৰ কাম কাজ পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও আজি দুলিয়াজানৰ খেৰেমীয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদাম গৃহ পৰিদৰ্শন কৰে। মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে মিলি তেওঁ টেঙাখাটত থকা ধান ক্ৰয় কেন্দ্ৰৰ কাম কাজ পৰিদৰ্শন কৰে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উপলক্ষে দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰত জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন অংশত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে আৰু ভাৰতৰ অস্মিতা চুলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব। নমস্কাৰ।
1: লাকে আকাশবাণী ঘটি মহাবাহু জন্মালী আদুন্থু লামজিরার জুইগলংপ লামজিরকে থানপন জ্যাং বাং রূপ সিংবে লামজিরা ঠেপিকে পেস্টিসাইডস মাতে ইংকিং কেটকে পাবির আডোয়াই সকে টিকিয়া হি দিয়ে লং কেপারিডেং আপুথাক

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: কাচিংহন ৰেডিঅ' কাৰ্যৰাত নন আদন্থু জাইমেগাংকুং দামথলনাং লাগে বড়ো লুণবাৰী মালুন আজাই মেগাংডেং বড়ো লুণবাৰী মালুন আজাই মেগাংডেং লংপেন কিচিংচি আলুঞ্জিৰ আৰ্জিক চিনাং লাগে ৰমেশ্বৰী ব্ৰহ্মা পেন কিলুন পনালুন আলুন আলমথে বড়ো লুণবাৰী মালুন ততাংতে আৰ্জিক চিনাং আলাংলি পেন কিলুন পন বড়ো লুণবাৰী মালুন।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: গৃহ পিয়ল অর্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: পিনি আচাৰ লামথে আৰ্জিক সিনাং চেহেপি ইপুম কাৰ্ভ লাংতেৰে ভোগদাক মাতে ইনুতকি চকচি পেন কাদু কবিতা ফদুন পেট পফানচি কি পুদাম লামথে কিমান হাকো হুট লাংতেৰে পুইচি আলাংচ টেং পেটল চেতা কে টেঙ হুট লাংটেং আৰু চেহেপি পু এজাদা ঠেংপি আঠে দকলো পেজৌ পেন বাংচ চেহেপি আঠে থুবকলো আংকে লাংটেং আংকক দকলো লাচনসি পেজৌ পেন আংকক থেবম আমাত আফিকে লাংটেং ইংটেন ফোনল লাসি আলামথে দকক চেহেপি পোকে হিপিয়াঠে আসন আহানকে চমি এজাদা ঠেংপিয়াঠে আফানসি কিপুদাম বিচার

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে যোৱা খণ্ডত হৈ যোৱা আলোচনাটিৰ দ্বিতীয় তথা শেষ ভাগ শুনোৱা হওক। মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিত ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। আমন্ত্ৰিত আলোচক দুগৰাকী কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক।
1: এইবাৰ আমি আহিছোঁ অকণমান আলংকৰিক মাছৰ প্ৰসংগটোলৈ, আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত বুলিয়ে নহয়, গোটেই আমি পৃথিৱীতে আচলতে আলংকৰিক মাছৰ চাহিদা আছে আৰু এখন সুকীয়া বজাৰেই আছে আলংকৰিক মাছৰ। আমাৰ থলুৱা প্ৰজাতি কিছুমানো আছে আলংকৰিক মাছ হিচাপে ব্যৱহাৰ কৰিব পৰা। গতিকে আমাৰ অসমৰ প্ৰেক্ষাপটত আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনাটো আপুনি কেনে দেখিছে?
2: ধৰক আমাৰ বৰ্তমান যোনটো মাৰ্কেট আলংকাৰ, মানে যোনটো আমাৰ অৰ্ণামেণ্টেল ফিছ আলংকাৰিক মাছৰ যোনটো মাৰ্কেট, মেইনলি মানে আমাৰ এইটো হৈছে এটা স্মল স্কেল বা মাৰ্জিনেল টাইপত। এইটো ধৰক যদি মই আপুনি মোক ক্লাছিফাই কৰিবলৈ কয়, সেনেকুৱা ধৰণতে চলি আছে। এনেকুৱা ধৰণৰ এটা ট্ৰেড হিচাপত, মানে এটা ধৰক ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড হিচাপত যোৱা নাই। চ' মেইনলি আপোনাৰ আমাৰ ইয়াৰ পৰা মাছবিলাক, লোকেল মাছবিলাক কলকাতা গুচি যায়। দেন মিডিল মেনে, মানে বস্তুটো আপোনাৰ ধৰক মিডিল মেনৰ মেইন, ইয়াত মিডিল মেনৰ ইনকামটো অলপ বেছি হৈ যায় আৰু কলকাতাৰ পৰা এইটো আউটছাইড ইণ্ডিয়াৰো আপোনাৰ এক্সপৰ্ট হৈ যায়। মই ঋতুপৰ্ণক কওঁ কেইটামান আমাৰ যোনখিনি ইণ্ডিজিনাছ আলংকৰিক মাছৰ ওপৰত যদি তেখেতে অলপ ব্যাখ্যা কৰি দিয়ে ভাল হয়।
3: মানে আলংকৰিক মাছটো কি হয়, এতিয়া বৰ্তমান সময়ত আমি পৃথিৱীত এইটো দেখা পাইছোঁ যে ফটোগ্ৰাফীৰ পাছতে ছেকেণ্ড হবি হিচাপে একুৰিয়ামটো ধৰা হয়। ধৰিব পাৰে প্ৰায় 10% ৱৰ্ল্ডৰ পপুলেশ্যনে একুৰিয়ামটো ৰাখেই। আৰু আমাৰ ভাৰতৰ ক্ষেত্ৰত আমাৰ যিমান

0: আলংকৰিং মাছৰ বজাৰখন আছে, তাৰে 85% আমাৰ কেৱল নৰ্থ ইষ্টৰ পৰাই মাছ যায়। আৰু মেইনলি এইখিনি বজাৰটো আমাৰ ছিংগাপুৰ হৈ গ'ল। যদি আমি ভাৰতৰ বাহিৰৰ ক্ষেত্ৰত কথা কওঁ, ছিংগাপুৰত যায় বা অন্য জাপান, USA তেনেকুৱা জেগাত যাব পাৰে। আৰু তাৰোপৰি অসমৰ ক্ষেত্ৰত আমাৰ এখন ডাঙৰ মাৰ্কেট আছে য'ত আমাৰ প্ৰায়
1: শিঙি মাছটো আমি ইয়াত আমি ফুড ফিছ হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু বাহিৰত এইটো এটা আলংকাৰিক মাছ, মানে আলংকাৰিক মাছ হিচাপে ব্যৱহাৰ কৰে।
0: যিখিনি আমি এতিয়া গৰৈ মাছ হওক বা যিখিনি চান্না স্পেচিয়েল হাল হোল মাছখিনি, সেইখিনি মাছৰ বিভিন্ন প্ৰজাতি আছে, তাৰ সেইটো জেনাছৰ আণ্ডাৰতে বহুতকেইটা স্পেচিছ আছে। সেই স্পেচিছকেইটা বাহিৰৰ বজাৰত বহুত বহুত দামত বিক্ৰী হয়, যিখিনি মাছ আমাৰ অসমত হয়তো অজ্ঞাতে মানুহে ভক্ষণ কৰি আছে বৰ্তমান সময়ত। আপাৰ আসামৰ ছাইডে বহুতকেইটা মাছ পোৱা যায় বা মানাছৰ ফালেও বহুতখিনি মাছ, আলংকৰিক মাছ পোৱা যায়। মানুহৰ চিনাকিৰ অভাৱৰ কাৰণে সেইখিনি মাছ ভক্ষণ কৰি থকা হৈছে আৰু সেইখিনি মাছৰ মানে চাহিদা যথেষ্ট বেছি, বাহিৰৰ বজাৰৰ ক্ষেত্ৰতো চাহিদা যথেষ্ট বেছি।
1: আমাক এটা মাৰ্কেট চেইনটো লাগে, ধৰক এটা প্ৰপাৰ মাৰ্কেট যোনটো চেইন, বোলে এটা এটা প্ৰডাকশ্যন গ্ৰুপ, মানে এটা আমাৰ যোনটো ধৰক মাজৰ যোনটো মাৰ্কেট লিংকেজ, এণ্ড দেন আমি ভাবোঁ যে এইটো ক্ষেত্ৰত আমি মানে ডাইৰেক্টলি যোনটো এক্সপৰ্ট অৰিয়েণ্টেড যোনটো মাৰ্কেট
2: হয়
1: আমাৰ অসমৰ পৰাই কৰিবলৈ আমি মানে চেষ্টা কৰিব লাগে,
2: হয় তাতে কোনো মিডলমেন
1: মিডলমেন যাতে নাথাকে
2: নথকাকে। গতিকে আমাৰ অসমৰ যিসকল মীনপালক আছে তেওঁলোকে আমাৰ খাদ্য মাছটোৰ উপৰিও আলংকৰিক মাছৰ ক্ষেত্ৰত তেওঁলোকে কিমান গুৰুত্ব দিয়া দেখিছে, নে এই ক্ষেত্ৰত আৰু কিছু সজাগতাৰ প্ৰয়োজন আছে?
1: সজাগতা ধৰক এইটো ক্ষেত্ৰত অলপ সজাগতা আমাৰ ডেফিনেটলি প্ৰয়োজন আছে। মই ভাবোঁ এইটো ক্ষেত্ৰত লেডিজসকলক ইনভল্ভ কৰিব লাগে,
2: হয়
1: মানে মীন আলংকৰিক মীন পালনৰ ক্ষেত্ৰত মহিলাসকলক, লেডিজসকলক, মানে তেখেতলোকে কি হাউচহোল্ডতে আপোনাৰ ঘৰতে
2: অলপ কম পৰিসৰতে,
1: খুব কম পৰিসৰত কেইটামান টেংকতে আপোনাৰ আমাৰ গোল্ডফিছ কিছুমান ৰাখি তেখেতলোকক মাৰ্কেটত বেচিব, মানে মাৰ্কেটত ধৰক মাৰ্কেটত মানে কি এটা মাৰ্কেট লিংকেজ, ধৰক আপোনাৰ তেখেতলোকে প্ৰডিউচাৰ দেন হোলচেলাৰ ধৰক ৰিটেইলাৰ এনেকৈ ধৰণৰ আহি যাব। আৰু আমি অকল মাছৰ কথাটো পাতি আছোঁ, আলংকাৰিক মাছৰ ক্ষেত্ৰত যোনটো আমাৰ একুৰিয়ামৰ বিজনেছটো লগতে এছ'চিয়েটেড হৈ থাকে, আকৌ তাৰ লগত যোনখিনি এচেচৰিজ মানে ধৰক আপোনাৰ মেকানিকেল ফিল্টাৰ এনেকুৱা ধৰণৰ আপোনাৰ সেইখিনিও এডেড হৈ থাকে। গতিকে এটা এটা ডাঙৰ এটা একুৰিয়ামৰ যোনটো আমাৰ যোনটো নট অনলি আমি ফিছ, মানে ফিছটো কথা ক'লেও ভুল হ'ব, তাৰ লগত ফিল্টাৰ আছে, ধৰক আপোনাৰ আপোনাৰ একুৰিয়াম বনোৱা এটা মানে সেইটো এটা ইণ্ডাষ্ট্ৰি এটা হ'ব পাৰে, আকৌ একুৰিয়াম দেন মেইনটেনেঞ্চৰ কাৰণে এটা ধৰক ডেজিগনেটেড কিছুমান মানুহ স্কিল আমি স্কিল লেবাৰ বা স্কিল পাৰ্চনছ আমি ৰেডি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ এটা চেইন এটা আমি বনাই ল'ব পৰা যায়। আৰু ধৰক মই ভাবোঁ যে আমাৰ প্ৰত্যেকবিলাক স্কুল অফিচ এনেকুৱা ধৰণৰ এটা একুৰিয়াম ৰাখিলে ধৰক এইটো এটা মানে আপোনাৰ আমাৰ ছেটআপ এটা, এইটো এটা যোনটো চাৰ্কুলাৰ যোনটো বিজনেছ টাইপত সেইটো আমাৰ চলি থাকিব, ডেফিনেটলি চলি থাকিব।
2: হয় হয়, আৰু এইবিলাকে নিশ্চয় আমাৰ স্কুল স্কুলৰ বা মহাবিদ্যালয়ৰ যিবিলাক বিজ্ঞানাগাৰ আছে, লেবৰেটৰী আছে, সেই একুৰিয়ামবিলাক ৰাখিব পৰা যায়, আৰু এই ক্ষেত্ৰতো ব্যৱসায়ৰ নিশ্চয় এটা ভাল সম্ভাৱনা আছে। আমাৰ মাছৰ আৰু কিছুমান থলুৱা মাছৰ জাতৰ বিষয়ে ক'ব নেকি যিবিলাকৰ খুব বেছি মানে চাহিদা আছে বাহিৰত?
1: এতিয়া প্ৰথম কথাটো হ'ল কি, আমাৰ যোনটো চান্না বাৰ্কাৰ বুলি এটা মাছ আছিল, মানে এইটো বৰকা চেং বুলি কয়, কাজিৰঙা আৰু ওৰাঙত পায়, কিন্তু এতিয়া ধৰক এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন আণ্ডাৰত আমাৰ মানে এইটো বৰ্তমান ইয়াৰ ট্ৰেড বা কেটছটো বেন হৈ আছে,
2: নিষিদ্ধ হৈ আছে,
1: নিষিদ্ধ হৈ আছে। চ' এইটো মাছৰ কিন্তু খুবেই চাহিদা আছিল, প্ৰায় আপোনাৰ আমাৰ ইয়াতে এক পিচ মাছত প্ৰায় 25,000লৈকেও যোৱা মানে এনেকুৱা ধৰণৰ ৰেকৰ্ড আছে, আৰু বাহিৰত আৰু
2: 25,000
1: আৰু বাহিৰত আমি শুনামতে চাইনাত এইটো 10,00,000 টকালৈকেও গৈছে এটা মাছৰ দাম, কিন্তু এইটো বেন হয়, সম্পূৰ্ণ বেন, এইটো আমি কৰাটো উচিতো নহয়, মানে মাছটো এণ্ডেঞ্জাৰ্ড হৈ গৈছে। আৰু বাকী থাকিল আমাৰ চান্না মাছ, আমাৰ যোনটো আমাৰ গৰৈ জাতীয় যোনখিনি মাছ, চান্না বুলি ক'লে আমাৰ গৰৈ জাতীয় মাছ, এই বাৰ্কাটো এটা গৰৈ জাতীয় মাছেই। চ' আমাৰ চান্না আমাৰ কিছুমান আমাৰ ইয়াত থলুৱা যেনেকৈ আমাৰ অসমতে পোৱা কিছুমান মাছ আছে, পাৰ্টিকুলাৰলি ব্লিহেৰি অৰেণ্টি মেকুলেটা ষ্টিৱাৰ্টি, এইখিনি মাছৰ আমাৰ খুব এটা ভাল সম্ভাৱনা আছে, এইখিনি আলংকাৰিক মাছৰ খুব এটা ভাল সম্ভাৱনা আছে। এইটো কিন্তু মেইনলি আপোনাৰ যোনটো মই দেখোঁ এইটো তিনিচুকীয়া ছাইডে এই বিজনেছটো যোনটো মানে এক্সপৰ্টৰ যোনটো বিজনেছ অৰ্নামেণ্টেল ট্ৰেডৰ সেইটো ছাইডে কিন্তু লাহে লাহে এষ্টাব্লিছ হৈছে, এটা ভাল ৰেটতে ভাল মানে এটা ৰেটতে ডেভেলপ হৈছে আৰু এষ্টাব্লিছ হৈছে।
0: মেইনলি আমাৰ কি হৈছে, ব্ৰিডিঙৰ অভাৱটো হৈছে, আমাৰ আলংকৰিক মাছৰ বৰ্তমানলৈকে ব্ৰিডিংটো ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই। আমাৰ অসমৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, বহুত ক্ষেত্ৰত দেখিছোঁ যে ব্ৰিডিঙৰ অভাৱত আমাৰ ইয়াত আলংকৰিক মাছৰ ষ্টকটোৰ অভাৱ, সেইকাৰণে আমি বাহিৰৰ পৰা আজি আনিব লগা হয়। আৰু তাৰোপৰি যিখিনি এছ'চিয়েৰিজ আমাৰ একুৰিয়ামৰ কাৰণে লাগে, তাৰ হোলচেল মাৰ্কেট আমাৰ নৰ্থ ইষ্টত, বিশেষকৈ নৰ্থ ইষ্টত যথেষ্ট কম, যাৰ বাবে আমি কমপ্লিটলি ডিপেণ্ডেণ্ট হ'ব লাগে, হয় কলকাতাৰ পৰা বস্তুখিনি আনাব লাগে, নহয় হয়তো কিছুমানে

0: চেন্নাইৰ পৰা অনা এই বাহিৰৰ পৰাই সম্পূৰ্ণ বস্তুখিনি অহা নিচিনা হয়। নৰ্থ ইষ্টত তেনেকৈ এখন হ'লচেল মাৰ্কেট বা তেনেধৰণৰ কোনো তাৰ এছ'চিয়েটছখিনিৰ কাৰণে যিখিনি ভালকৈ মানে সেইটোৰ ওপৰত কাম চলা নাই সেইটো বিজনেছ।
1: অৰ্থাৎ আমি দেখিছোঁ যে ইমান চাহিদা আৰু সম্ভাৱনা থকাৰ আছেই যিহেতু, গতিকে এতিয়াও কৰিব পৰা যায়, খালী হৈ আছে আচলতে অসমৰ ক্ষেত্ৰত।
0: এখন ডাঙৰ মাৰ্কেট,
1: সেইখন বজাৰ
2: কলকাতাততো এখন মাৰ্কেটেই আছে স্পেচিফিক ফৰ মানে আলংকাৰিক মাছৰ কাৰণে, স্পেচিফিক এখন ডাঙৰ মাৰ্কেট, এটা সম্পূৰ্ণ মাৰ্কেটখন অনলি আলংকাৰিক মাছৰ এখন মাৰ্কেটেই মানে তাত হেৰি আছে।
1: এতিয়া এই আলংকাৰিক মাছৰ কিবা পদ্ধতিগত প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি বাৰু, কোনোবাই যদি ভাবে যে আলংকাৰিক মাছক লৈ উদ্যমিতাৰে আগবাঢ়োঁ বুলি যদি ভাবে?
2: এইটো ক্ষেত্ৰত আমাৰ অনুষ্ঠানেও মানে আপোনাৰ প্ৰশিক্ষণ দি থাকে, আৰু ধৰক আপোনাৰ ধৰক আমাৰ যোনটো চিফ্ৰী ICR চিফ্ৰী ৱেবছাইটটোত যদি চায় আপোনালোকে মানে ধৰক মীন পালকসকলে যদি এণ্টাৰপ্ৰিনাৰ্ছ ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনাৰ্ছ মই কথাটো কৈছোঁ, তেখেতলোকে গম পাই যাব, তাতে আমাৰ ডিটেইলছবিলাক দিয়ে থাকে, ট্ৰেইনিঙৰ ডিটেইলছ। আৰু অৰ্ণামেণ্টেল ফিছৰ আমি মাজতে দক্ষিণ হালমাৰাত এটা ট্ৰেইনিঙো কৰিছিলোঁ, দক্ষিণ হালমাৰাত আমি নিজে গৈও ৰেচিডেঞ্চি কিছুমান ধৰক আমি ফিল্ড ট্ৰেইনিঙো কৰি আহোঁ, অকল আমাৰ বুলি আমাৰ অৰ্গেনাইজেশ্যন বুলি নহয়, NFDBO পাতে, ধৰক আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিও কেতিয়াবা ধৰক এনেকুৱা অৰ্ণামেণ্টেল ফিছৰ ট্ৰেইনিং কৰে, আৰু ডিপাৰ্টমেণ্ট অফ ফিছাৰিজতো মানে এইটো মানে যোনখিনি আমাৰ ডিপাৰ্টমেণ্ট অফ ফিছাৰিজ যোনটো অসম চৰকাৰৰ যোনটো আমাৰ মেইন বিভাগ, তেখেতলোকৰ ইয়াৰ মানে যিমানখিনি তথ্য লাগে অৰ্ণামেণ্টেল ফিছৰ, কাৰণ এক্সপাৰ্ট মানুহ এতিয়া মানে ডিষ্ট্ৰিকে ডিষ্ট্ৰিকে আছে, ব্লকে ব্লকে আছে, চ' তেখেতলোকৰ পৰাও আপোনালোকে মানে ধৰক এণ্টাৰপ্ৰিনিয়াৰজনে নিজৰ মানে যোনখন ডিষ্ট্ৰিক্টৰ যোনটো ফিছাৰী ডিপাৰ্টমেণ্টৰ যোনটো অফিচ তাতো যোগাযোগ কৰিব পাৰে, এইটো ক্ষেত্ৰত যোনখিনি ধৰক ফাৰ্ষ্ট ইনফৰ্মেশ্যনখিনি তাৰ পৰাও ল'ব পাৰিব।
1: হয় হয়, গতিকে আগ্ৰহীসকলে সেইধৰণে যোগাযোগ কৰিলে প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয়
2: নিশ্চয় হয় হয় নিশ্চয়
1: হয়। এতিয়া আমি আৰু এটা প্ৰসংগলৈ আহিছোঁ, ঠিক আমি মূল্য সংযোজনৰ কথাটো আজিকালি খুব কোৱা হয়, ভেল্যু এডিশ্যন বুলি কোৱা হয়। এতিয়া খাদ্য মাছ হিচাপে আমি মূল্য সংযোজনৰ ব্যৱস্থাটো কেনেকৈ ল'ব পাৰোঁ? আমিতো এনে সাধাৰণতে দেখাই পাওঁ যে আমি শুকান মাছ, শুকান মাছটো এটা মূল্য সংযোজন, কিন্তু তাৰ উপৰিও শেহতীয়াকৈ কেনেধৰণৰ তাত যোগ হৈছে নতুন নতুন?
0: বৰ্তমান সময়ত মূল্য সংযোজনৰ ক্ষেত্ৰত আমি যদি ক'ব যাওঁ বহুত আগবাঢ়িছে, আগতকৈ এতিয়া দেখা যায় বহুত আগবাঢ়িছে। এতিয়া বৰ্তমানে মাছৰ আচাৰ যি আমাৰ গাঁও অঞ্চলত হওক বা অন্যান্য অঞ্চলত যি ছেল্ফ হেল্প গ্ৰুপ আছে, তেখেতলোকে এতিয়া আজিকালিৰ দিনত এটা প্ৰডাক্ট মানে বিশেষকৈ গুৰুত্ব দিয়া হৈছে মাছৰ আচাৰৰ ওপৰত। মাছৰ আচাৰৰ চাহিদা যথেষ্ট ভাল আৰু বনাবৰ কাৰণেও ইমান এটা কষ্টৰ হেৰি নহয় যোনটো, আৰু ভাল এটা ভাল মাৰ্কেট আজিৰ দিনটোত মাছৰ আচাৰে লৈছে। তাৰ উপৰিও মাছৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে, এতিয়া কিছুমান মাছৰ চুপ কৰিব পাৰে, ফিছ ফিংগাৰ, আমি আজিকালিতো বহুত জেগাত ফাষ্টফুডৰ দোকানত দেখাই পাওঁ ফিছ ফিংগাৰ ইউজ কৰি, ফিছ ফিংগাৰ বনোৱাইছে, ফিছ কাটলেট বনোৱা ষ্টাৰ্ট কৰিছে। এতিয়া বিভিন্ন ধৰণৰ সংযোজন বৰ্তমান সময়ত হৈ আছে মাছৰ মূল্য সংযোজনৰ ক্ষেত্ৰত যদি চাব যাওঁ।
2: আৰু ৰেষ্টুৰেণ্টবিলাকত কিন্তু ফিছ ফিংগাৰ বা ফিছ কাটলেট খুব পপুলাৰ
0: হয়,
2: ভাল ভাল ৰেষ্টুৰেণ্ট গুৱাহাটীৰ প্ৰায়কেইখন ৰেষ্টুৰেণ্টত কিন্তু ফিছ ফিংগাৰ ফিছ কাটলেট এইটো খুবেই পপুলাৰ, আৰু
1: চিকেন চিকেনে হৈ থকা নাই, ফিছো খুব ভালকে সোমাই গৈছে।
2: ফিছ চুপটো ধৰক সেইটো এটা নতুন, মই ভাবোঁ মানে মই নিজৰো এটা এঠাইত হেৰি কৰিছিলোঁ যাওঁতে, মই মানে দেখিলোঁ মই ধেমাজি নিচিনা এখন এৰিয়াত মানে মই বিয়া খাব যাওঁতে ধেমাজিত দেখিলোঁ বিয়াখনত বিয়া খাব যাওঁতে মোক ফিছ চুপটো দিছে, মানে মই ভাবিছো মানে পপুলাৰিটিটো আহিছে, মানে ধৰক মানুহে বিয়াটো আজিকালি বিয়া হ'ব হওঁতো মানে ধৰক বিয়াত পাৰ্টিকুলাৰলি ৰিচেপশ্যনত মানে আপোনাৰ ফিছ চুপ বা ফিছৰ আইটেমছ, আপোনাৰ ফিছ চিলি যোনটো যে চিলি ফিছ চিলি যেনেকে চিলি চিকেন
1: চিলি ফিছ
2: চ' চিলি ফিছৰো এটা আইটেম এনেকুৱা ধৰণৰ ৰখা কৰিছে, চ' মানে অলপ ধৰক নতুনত্বটাও আহিল, মানুহে খায়ো ভাল পায়। কিন্তু
1: আৰু পেকেজিং বহুত খাদ্য হৈছে তেনেকে মাছেৰে, গতিকে এই ক্ষেত্ৰত মূল্য সংযোজনৰ কথাটোলৈ গুৰুত্ব দিবই লাগিব, আৰু কাৰণ ই আমাক বেছি লাভ প্ৰদান কৰিব যিসকল মীন পালক আছে, আৰু তাৰ বাবে নিশ্চয় আমি যি খাদ্য সংসাধন আছে খাদ্য সংসাধনৰ প্ৰশিক্ষণো তেওঁলোকে নিশ্চয় ল'ব লাগিব। এবাৰ যদি প্ৰশিক্ষণ লৈ লয় তেতিয়াহ'লে লাহে লাহে লাহে তেওঁলোকে বুজিও উঠিব, যিমানে অভিজ্ঞতা হ'ব সিমানে তেওঁলোকে বুজি গৈ আগবাঢ়িব পাৰিব এই ক্ষেত্ৰত। আৰু একেবাৰে শেষত আমি পুনৰ মাছৰ কিছু সম্ভাৱ্য ৰোগৰ কথা আমি আৰম্ভণিতে পাতিছিলোঁ, সেই বিষয়ে আমি আকৌ অকণমান ঘূৰি আহিছোঁ সেই বিষয়ে।
2: এইটো মানে ধৰক এতিয়া আমাৰ যোনটো ধৰক এতিয়া আমাৰ গৰম দিনততো কথাটো ক'লোৱে, এতিয়া আমাৰ লাহে লাহে আমাৰ মানে উইণ্টাৰ ছিজন ঠাণ্ডা দিনটো আহিব, চ' জেনেৰেলি ট্ৰেঞ্জিশ্যন ফেজত অক্টোবৰ মান মাহত আমাৰ মানে ই অলপ মাছৰ গাত ঘাঁ লগা এই বেমাৰবিলাক দেখা যায়, যোনটো আমি EUS বুলি কওঁ জেনেৰেলি। চ' এইটো ক্ষেত্ৰত মানুহ মই ভাবোঁ যে এতিয়াৰ পৰা আমাৰ এটা ভুল কৰোঁ মীন পালকসকলে, আমি নিজেও ধৰক হেৰি হয় আমাৰ মীন পালকসকলে এটা সচৰাচৰ যোনটো ভুল হয়, চূণটো আমাৰ প্ৰত্যেক মাহতে নেমাৰে, চূণটো ৰেগুলাৰলি মাৰি থাকিব লাগে, সেইটো হৈছে প্ৰথম কথা। চূণ বা পটাছ যিকোনো ডিছইনফেক্টেণ্ট চূণে

0: সেইটো বেমাৰটো
1: নিৰ্দিষ্ট
0: অলপ ডিমাণ্ড
1: হিচাপত।
0: নিৰ্দিষ্ট হিচাপত আপোনাৰ বিঘা হিচাপত, সেইটো আজিকালি ধৰক মীন পালকসকলে জানেই বিঘাত 1 বিঘাত কিমান চূণ মাৰিব লাগে।
1: হয়
0: চ' চূণটো আমি প্ৰত্যেক মাহত আমি চূণ ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰ কথা, যদি আপোনাৰ এই বেমাৰটো দেখা দিয়ে যেনে ঘাঁ লগা বেমাৰটো, তেনেহ'লে কিছুমান মেডিচিন আছে যেনেকৈ চিফেক্স, চিফেক্স নিজৰ তাত তেখেতলোকে মজুত ৰাখিব লাগে। চিফেক্স এটা মেডিচিন, চিফেক্সৰ কিন্তু ডুপ্লিকেট ভেৰাইটিজো আছে, কিন্তু CIFAX2হে মানে চিফেক্স যোনটো, সেইটো ICR প্ৰডাক্ট, সেইটো ভাল হয়। আৰু নহ'লে আপোনাৰ চুক্ৰেনা বা এক্সৰিনা, চুক্ৰেনা WS, এনেকুৱা ধৰণৰ কিছুমান মেডিচিনছ আছে, তেখেতলোকে নিজৰ তাত মজুত ৰাখি কিন্তু অক্টোবৰ লাষ্টত বা ধৰক এই অক্টোবৰ মাহৰ লাষ্টলৈ এই বেমাৰটো কিন্তু খুব দেখা দিয়ে। চ' এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু নহ'লে ধৰক আপোনাৰ চূণ আৰু আদাৰৱে ডাউন, চূণ আৰু হালধি, ধৰক মই যোনটো ছাজেষ্ট কৰিম আপোনাৰ ধৰক 1 বিঘা যদি ফিচাৰীত 9 কিলো চূণ আৰু 1 কিলো হালধি, সেইটো এজ এ প্ৰিকশ্যনেৰী মেজাৰ দিলেও আপোনাৰ প্ৰিকশ্যনেৰী মেজাৰ, ধৰক বেমাৰটো হোৱাৰ আগতে যদি দি দিয়ে জেনেৰেলি ঘাঁ লগা বেমাৰটো নাইকিয়া।
1: যদি আপুনি যিহেতু কৈছে অক্টোবৰ মাহত সাধাৰণতে বেমাৰটো হোৱা দেখা যায়, গতিকে হ'লে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে হয়তো এইটো প্ৰয়োগ কৰিব পাৰিব।
0: আচলতে প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, প্ৰতি মাহতে চূণটোতো প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, কিন্তু ধৰক চূণ আৰু মানে যোনটো হালধি যোনটো মিক্সাৰ কথা কৈছোঁ মই, এইটো মিশ্ৰণটো ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 3 মাহত আপোনালোকে মানে ধৰক কৃষকসকলে বা মীন পালকসকলে ব্যৱহাৰ কৰক, মানে কৰিলে ভাল হয়।
1: হয় হয়, আজি আমি ভালেখিনি কথা পাতিলোঁ আৰু আমাৰ সময় হৈ আহিল, অনুষ্ঠান আমাৰ সামৰিবৰ হ'ল। আপোনালোক দুয়োগৰাকী আহিলে, আচলতে এইটো এটা বৃহৎ বিষয়, ইয়াক আমি বহুত দীঘলীয়াকৈ আমি পাতিব পাৰোঁ আচলতে, কিন্তু আমাৰ যিহেতু সময় নিৰ্ধাৰিত গতিকে আজি সামৰিব লাগিব এইখিনিতে। আপোনালোক ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰা দুয়োগৰাকী আহিলে, আমাৰ আলোচনাটিত ভালেখিনি কথা পাতিলে আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতা ৰাইজে এই অনুষ্ঠানটি শুনি উপকৃত হৈছে। দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানত সামৰিছোঁ।
0: ধন্যবাদ।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলী, ঢলী আৰু বিনা ধান এঘাৰ

আৰু আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায় তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকি, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। এয়াই আছিল আজিৰ বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শাৱলী।

এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 2,500 পৰা 3,000 টকাৰ ভিতৰত, বিলাহী 1,800 টকাৰ পৰা 2,700 টকা, মিঠালাও 2,000 টকাৰ পৰা 2,800 টকা, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 5,500 টকাৰ পৰা 6,500 টকাৰ ভিতৰত, জলকীয়াৰ প্ৰতি কুইণ্টল 9,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, স্কোৱাছ 1,400 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, কেপচিকামৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,500, পালেং শাকৰ 100 মুঠাত 100 টকা, উৰহীৰ দাম প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকা, লেচেৰা 3,500 টকাৰ পৰা 4,500 টকা, কাজি নেমুৰ প্ৰতি পোণৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনাৰ 100 মুঠাত 100 টকা, ধনিয়া পাতৰ বজাৰ দৰ 100 টকাত 75 মুঠা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দাম 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। চাউলৰ প্ৰতি কুইণ্টলৰ দাম 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 2,000 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, মগু 9,600 টকাৰ পৰা 12,200 টকাৰ ভিতৰত, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,400 টকা, মাটি দাইল 10,600 টকাৰ পৰা 14,500 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,200 টকাৰ পৰা 9,100 টকা, আৰু ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দাম 10,000 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,500 টকাৰ পৰা 8,000 টকা, আলু প্ৰতি কুইণ্টলৰ দাম 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হৰ প্ৰতি কুইণ্টলৰ দাম 6,500 টকাৰ পৰা 6,800 টকাৰ ভিতৰত, তিল 14,000 টকাৰ পৰা 16,000 টকাৰ ভিতৰত, ধনিয়া প্ৰতি কুইণ্টলৰ দাম 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, আদা 13,000 টকাৰ পৰা 15,000 টকাৰ ভিতৰত, শুকান জলকীয়া 20,000 টকাৰ পৰা 22,000 টকাৰ ভিতৰত, গুড়ৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনীৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ প্ৰতি পোণৰ দাম 325 টকাৰ পৰা 450 টকা, পাণৰ প্ৰতি কুৰিৰ দাম 150 টকাৰ পৰা 200 টকা।

শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আপোনাৰ চকটাং লপচি জামিকেন কং আপ্ৰেক দাম লনাং লাগে হিন্দী ডেডলং ৰি চিংহনালুন আজাই মেকাং ডেং হিন্দী ডেডলং ৰি চিংহনালুন আজাই মেকাং ডেং আলং পেন কে চেংচি আলঞ্জিয়ৰ আৰ্জি পনিক চিনাং লাগে মহম্মদ ৰফি পেন কিলুন পন হাম লায়ে হে তুফান চে কাস্তি নিকল কে ততাংতে আৰ্জুইক চিনাং মহম্মদ ৰফি পেন কিলুন পন লামং চলুন।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: মানে গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিকৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ, দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ, ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন, বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ, আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
1: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ, আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
0: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসিক এলেকাও প্লাৱিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই হ'বলগীয়া জৰীপ কাৰ্যসূচী সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত ভাগ লয়।
2: অহা 9 তাৰিখৰ পৰা আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। সোণাৰী সমষ্টিত 12টা জিপি পঞ্চায়ত আৰু মাহমৰা LSC 8খন জিপি বানত এফেক্ট হৈছে, আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড

0: এফেক্ট হৈছে, আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে 300জন আমাৰ চৰকাৰী বিষয়াক কৰ্মচাৰীক আমি নিয়োগ কৰিম।
1: ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান চাৰিসৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদমাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্ৰমদান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। এতিয়া বাতৰিৰ পৰৱৰ্তী অংশৰ সৈতে এয়া ভাস্বতী দেৱী।
2: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰমীয়া গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেগাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতিৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড় লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নিৰ্মীয়মান টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ সামগ্ৰী পুনৰ উদ্ধাৰ কেন্দ্ৰ আৰু মলমূত্ৰ শোধন প্ৰকল্পও পৰিদৰ্শন কৰে। জিলাখনৰ সামগ্ৰিক অনাময় ব্যৱস্থাৰ সম্পৰ্কেও বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰ এলেকাৰ জাবৰ জোথৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰা, পৌৰ অনাময় ব্যৱস্থা, মলমূত্ৰ শোধন প্ৰকল্পৰ কাৰ্যক্ষমতা আৰু পৰিচ্ছন্নতাৰ মানদণ্ড পৰ্যবেক্ষণ আৰু নগৰখনৰ অধিক নিকা আৰু স্বাস্থ্যকৰ কৰি তোলাৰ বাবে বিষয়াসকলক বিশেষভাৱে নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰী গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰটো ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হবলগীয়া 32টা ফ্লেটৰ আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰীত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক সুকীয়া পৰিস্থিতি দিয়া জাতীয় গৌৰৱ গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰিছে।

0: গড় বুলি কলে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে কৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 2018 চনত ই মুখ্যতঃ ধৰাতললৈ আহিছিল আৰু আজি নৱম ৰাইজিং ডে আমি ইয়াত পালন কৰিবলৈ সক্ষম হৈছো। আমি গড় সুৰক্ষাৰ ক্ষেত্ৰত বা চোৰাং চিকাৰীৰ ক্ষেত্ৰত আমি জিৰ' টলাৰেঞ্চ, কোনো কাৰণতে আমি কোনো কথাতে কম্প্ৰমাইজ কৰিব নোৱাৰো, এই ধাৰণাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিছো।
1: দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰা সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
2: ধন্যবাদ ভাস্বতী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ চিলনিজান ৰাজচক্ৰ অঞ্চলত কালি নিশা অহা ধাৰাষাৰ বৰষুণৰ পাছতে ৰাজচক্ৰটোৰ অন্তৰ্গত জপ্ৰালাংচৰ বজাৰৰ দোকান পোহাৰ আৰু বাসগৃহৰ লগতে শিক্ষানুষ্ঠানসমূহ কৃত্ৰিম বানৰ কবলত পৰে। এই বানত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও বানপীড়িত ৰাইজ নিশা সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ কৃত্ৰিম বানৰ বাবে যোগাযোগ আৰু দৈনন্দিন কাম কাজ প্ৰভাৱিত হয়। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ সুবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈলুম উপ আৰক্ষী চকীৰ অন্তৰ্গত চুমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ সুৰক্ষা, সীমান্ত অঞ্চলত সংঘটিত অপৰাধ প্ৰতিৰোধ আৰু হ্ৰাস কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু আৰক্ষীৰ মাজত উন্নত যোগসূত্ৰ নিশ্চিত কৰা আদি বিষয়ত আলোচনা কৰে। খেলৰ বাতৰি। অসমৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অসম ফুটবল সন্থাৰ দ্বাৰা পৰিচালিত 17 বছৰ অনুৰ্ধৰ সন্তোষ লহকৰ সোঁৱৰণী আন্তৰ জিলা ফুটবল প্ৰতিযোগিতাত গ্ৰুপ চি ক্লাষ্টাৰ ৱানৰ তৃতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই কলিয়াবৰ ক্ৰীড়া সন্থাক 7-0 গ'লত পৰাস্ত কৰে। এই জয়ৰ পাছতে মৰিগাঁও ক্ৰীড়া সন্থাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰি গ্ৰুপ চিৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মণিপুৰ মিনি ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ। দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ। ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ। আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: তে কাৰ্বি দেলং ৰিচিং হনলুন আজেমেক আং দেঙা লংপেন কেচেং চিয়েলুঞ্জিৰ আৰ্জিক চিনাং লাগে ক্লিমসুমাৰ তুম লাপেন ধনসিং তেৰণ পেন কিলুন পনলুন আলুন আলাম থে নিপি আলাম নিচিং হনচে নাম পু ততাং তে আৰ্জিক চিনাং আলাং লিতুম পেন কিলুন পন লাবাং চলুন।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নানা দন্থু জামি গাংকুং দামথুলনাং লাগে আসামিস আসামিস আলুন আজামি কাংদিং আসামিস আলুন আজামি কাংদিং আলং পেন কেচেং সি আলুন আর জুইক সেনাং লাগে রূপজ্যোতি পেন কিলুন পন আলুন রামধেনু লামার জান আলং পেন উপসি পরে পালুন ততাং তে আর জুইক সেনাং আলাং লিপেন কিলুন পন লাবং সলুন

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: ততাং তে পর্ণাং চকতাং লো পসি ইংলিশ লুন আজাই মেকাং দিং লং পেন লুঞ্জর আর জুপন ইগলনাং লাকে ডেনিয়াল পাউটার পেন কিলুন পনলুন আলুন আলম থে ক্রেজি অল মাই লাইফ ততাং তে আর জুক সিনাং ডেনিয়াল পাউটার পেন কিলুন পন লাবং সলুন।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নন ষ্টুডিঅ' ঘূৰিয়াপৰ পৰফাই চিৰকেপ ৰমনি থং কেপ নাং ফ্লেং টাং লচি জাইমেগাং কংগ্ৰেক দামাং লাগে কাৰ্বি লুঞ্চি থাক আং ডেং কাৰ্বি লুঞ্চি থাক আজাইমেগাং ডেঙে লংপেন কিচিং চিয়া লুঞ্জিৰ আৰ জুপনিক চিনাং লাগে জন টিমুং লাপেন নিকা টপি পি পেন কিলুন পনলুন বৰচিং পেন কাছাং পলন ততাং টিয়ালাং লিতুম পেন কেপাচি থাক পন লবং চলুন আৰ জুইক চিনাং।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লাপানাপৰ নাংলিটুম কাৰ্বি লুঞ্জি ঠাং ডেঙলং পেন লুঞ্জিৰ আৰ্জিক লং ঠাং ল কাচেং হৰ ৰিডিঅ' কাৰ্যৰাত লাপানাপৰ নাংলিটুম আকাশনী দীপুৱ লং পেন আচন আচন জাই মে কেৰত কে পাৰ্জু আৰ্জি লং ইং ল লাকে আকাশবাণী ডিফু নন ষ্টুডিঅ' ঘূৰি পৰ আজিও পৰ ফাই কেপ নাং চক টাং ল পচি পিনিং ৱে কেৰত কে পাৰ্জু আজাই মে কে লাপানচি কাংটন পনিক ল পিনিং ৱে ষ্টুডিঅ' লং পেন নীলি থাৰে ডিপেন ৰুইংটি কণ্ট্ৰল ৰুম লং পেন ছাৰ বীৰেণ টেমুং লাপেন ব্ৰডকাষ্ট এচিষ্টেণ্ট চাংপি সোণালী ইংলেংপি ততাংতে আপৰ নাং চক টাং ল পচি নীলিতা ষ্টুডিঅ' লং পেন কিথুৰ ইগল